এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা, ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন, অহা 9 জুনত তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় আৰম্ভ, ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী সোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যত তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰা বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টাৰক সাক্ষাৎ কৰি অসমৰ শক্তি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন দিল্লীত কৰ্মৰত অসম কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে এই বিষয়াসকলৰ অভিজ্ঞতা, দক্ষতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাম কৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ৰাজ্যৰ উন্নয়নৰ বাবে অমূল্য সম্পদ। ডঃ শৰ্মাই বিষয়াসকলক বিকশিত অসম গঢ়াৰ লক্ষ্যৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ আৰু নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপুণতাক ৰাজ্যৰ জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মংগোলিয়াৰ পৰা অহা 3 জুনত গুৱাহাটীলৈ ঘূৰি অহাৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পাছতে কালি মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰে। ৰাজ্যজুৰি

0: আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ কৈছে বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে আজি পুৱাৰে পৰা আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। পুৱা নৈমিত্তিক প্ৰসংগ কৰা হয়, তাৰপিছত আইসকলৰ প্ৰসংগ কৰা হয় আৰু এতিয়া বাপুসকলৰ প্ৰসংগ চলি আছে। দুপৰীয়া ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব, তাৰপিছত ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। বৰপেটাত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা কেইবাখনো সত্ৰ আছে, সুন্দৰীয়া সত্ৰ, ৰাখালদান সত্ৰ, গণককচি সত্ৰ, বাৰাদী সত্ৰ আদি কেইবাখনো সত্ৰ তেওঁ স্থাপন কৰিছিল আৰু এই প্ৰত্যেকখন সত্ৰতে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আজি উলহ মালহেৰে পালন কৰা হৈছে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে। আৰু আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাতিপুৱাৰে পৰা বৰপেটা সত্ৰত যথেষ্ট সংখ্যক ভক্তৰ আগমন হৈছে আৰু প্ৰত্যেকে গুৰুজনাক প্ৰণিপাত জনাইছে।
0: ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায় কুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰাৰ ব্যৱস্থা লৈছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ কে চৰ্চে, না না কৰকে পিয়াৰ আৰু তুমনে পুকাৰা ওৰ হাম চলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠ নিগৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া বোলছবি প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰুৱাৰ লগতে তেওঁ পোনাকণ, চিকমিক বিজুলী, কাঁচঘৰ, নয়নমণি আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱনঘড়ীৰ প্ৰতিটো পল, মিলনৰে এই শুভ ক্ষণ, ঐ ঐ আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল।

ভালেসংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিতা সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। কাৰ্বি আংলং জিলাৰ ডিফু আৱৰ্ত ভৱনত আজিৰে পৰা 3দিনীয়াকৈ লোকপিয়লৰ গণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। গণনাকাৰী বিষয়াসকলক লোকপিয়লৰ সঠিক তথ্য সংগ্ৰহ পদ্ধতি, স্বগণনা তথা ক্ষেত্ৰ পৰিদৰ্শন সন্দৰ্ভত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে

0: গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাই কালি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। মংগোলিয়াৰ উলানবাটোৰাৰ গণ্ডান টেক চেনলিং মঠত বুদ্ধ পূৰ্ণিমা উপলক্ষে ভাৰতৰ পৰা প্ৰদৰ্শনীৰ বাবে নিয়া ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগেলায়নৰ পবিত্ৰ অৱশেষ আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। প্ৰদৰ্শনীৰ বাবে যোৱা ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়া অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মংগোলিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অতুল মালহাৰী গটছাৰ্ভেৰ উপস্থিতিত এই পবিত্ৰ অৱশেষ প্ৰদৰ্শনী উদ্বোধন কৰা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই এই প্ৰদৰ্শনীক এটা ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি কয় যে এই পবিত্ৰ অৱশেষত প্ৰজ্ঞাৰ পোহৰ, শান্তি, সহমৰ্মিতা আৰু সম্প্ৰীতিৰ বিশ্বজনীন বাৰ্তা নিহিত হৈ আছে। মধ্যপ্ৰদেশৰ ছাঁচি বিহাৰ চৈত্যত শতিকাজুৰি সংৰক্ষণ কৰি ৰখা এই পবিত্ৰ অৱশেষ হৈছে ভাৰতৰ আটাইতকৈ মূল্যৱান সভ্যতাগত সম্পদ। ভাৰত আৰু মংগোলিয়াৰ মাজৰ বন্ধুত্ব, বিশ্বাস আৰু শ্ৰদ্ধাৰ প্ৰতীক হিচাপে দেশখনলৈ প্ৰদৰ্শনীৰ বাবে নিয়া বুদ্ধৰ পবিত্ৰ অৱশেষ অহা 10 জুনলৈ ৰখা হ'ব বুলি সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহবাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই 15জনীয়া দুৰ্বৃত্তৰ এটা দলক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহবাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে এই দলটোক চিনাক্ত কৰে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন সঞ্জয় তাঁতী বুলি জানিব পৰা গৈছে। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ ঐতিহাসিক কলি আইথান প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এটা অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। শ্ৰী শ্ৰী কলিয়াথান পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুঠ 65গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত শিক্ষাৰ সৈতে জড়িত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন চুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ IPLত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। IPLৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছু ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেটচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ ছিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনাই 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুপৰ্ণ বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অনাগত সময়ত অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি আলোচনা কৰে। বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অহা 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত

0: আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ 96% অধিক ঘৰলৈ বিদ্যুৎ যোগান আৰু 92.8% ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ চৰকাৰ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে ডায়েবেটিছ, হৃদৰোগ, ভিটামিন, এণ্টিবায়টিকসহ 30-বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ খুচুৰা দাম নিৰ্ধাৰণ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰচাৰিত মন কী বাতৰ 134 সংখ্যক খণ্ডত প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ আহ্বান জনোৱাৰ বাতৰিটো আমাৰ অসম আৰু অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে কালি বাছনি পৰীক্ষা অনুষ্ঠিত হয়। বাতৰিটো সন্দৰ্ভত অসমীয়া খবৰ কাকতৰ শিৰোনাম লক্ষ্য UPSC 3 জুনত প্ৰকাশ পাব আছুৰ প্ৰত্যাশাৰ ফলাফল। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ ঋতুপৰ্ণা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: La pona porna litum. Lun banang ding along pen a sona sona lun arjuig long tanglo. Lun banang dengke la puan si kang toniglo. Nang litum jai me karju long bom lake Akashwani Dipu station along pen.
1: পৰম শ্ৰদ্ধা দয়ালু ৰাইজসকল, হাজাৰ কথাৰ মাজত এটা কথা মনত ৰাখিব, কেৱল পইচা পঠিয়াবৰ বাবে কিউ আৰ কোড স্কেন কৰিব লাগে বা পিন দিব লাগে, পইচা পাবৰ বাবে নালাগে।
2: আৰ বি আয়ে কয় কিউ আৰ কোড স্কেন কৰাৰ সময়ত বা পিন দিয়াৰ সময়ত অলপ সাৱধান হ'ব।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন, ঝাৰখণ্ডত 2খন, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। 35গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগৰ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য কিছু সময়ৰ পাছতেই মুম্বাইৰ পৱনহংস শ্মশানত সম্পন্ন কৰা হ'ব। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষ

0: বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ হৈছে। যশস্বী কবি গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: লাকে আকাশবাণী গুৱাহাটী মহাভাউ কাৰ্বিং ডেংকে বাং লাকে মিডিয়াম ভেভ লং মিটাৰ্ছ ফাৰুক চিৰা ক্ৰে চিৰা টক বৰফ কিলো হাৰ চলং ফাৰু ট্ৰক চিৰাং কৰা চিৰ কে লাপেন এফ এম আলংকে ফাৰু ই চিৰা এ চিৰা টক বৰ ট্ৰক মেগাৰ্ছ ধনমালি আদুনঠু লুনচে পো চন্দ্ৰকান্ত তেৰাং পেন কিলুন লুন কিমি জিৰণি আৰ্জুক লংপ আফ্ৰাং চিয়ালুন আলুন আলামথে কাই জাং মিয়া পর আদুন্থু ওয়াংনন আর্জুক সেনাং চন্দ্রকান্ত তেরাং পেন কি লুন লুন কিমি

0: শূন্য হব পাৰে। মই কলো বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফট বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফট বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
1: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
2: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
2: আপুনিতো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
3: RBI কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

0: lapon apor nalitum hindi khazalalun aja megan denglong pen ason son hindi khazalalun arjiklong tanglo
1: এইটোৱে
0: নমস্কাৰ কৰিব
1: চলাৰ পেনেল লগাই ল'লে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ, ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা, বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক, মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ, আৰু ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্য বিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ দেখা গৈছে। তথ্য অনুসৰি 18 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা 20-24 বছৰীয়া যুৱতীৰ হাৰ পূৰ্বৰ 31.8% পৰা এইবাৰ 25.3% হ্ৰাস পাইছে। একেদৰে 21 বছৰ পূৰ্বে বিয়াত বহা যুৱকৰ হাৰো 21.8% পৰা 17.5% অৱনমিত হৈছে। মহিলা সবলীকৰণ আৰু ডিজিটেল অসমৰ দিশতো উল্লেখনীয় অগ্ৰগতি দেখা পোৱা গৈছে। ৰাজ্যত 10 বছৰ বা ততোধিক কাল বিদ্যালয়লৈ যোৱা মহিলাৰ সংখ্যা 29.6% পৰা 37.1% বৃদ্ধি পাইছে। ফলস্বৰূপে ৰাজ্যত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা পূৰ্বৰ 28.2% পৰা প্ৰায় দুগুণ বৃদ্ধি পাই 53.5% স্পৰ্শ কৰিছে। বেংক একাউণ্ট নিজে পৰিচালনা কৰা মহিলাৰ সংখ্যাও পূৰ্বৰ 78.5% পৰা 91.7% বৃদ্ধি হৈছে। মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসমে আশানুৰূপ সফলতা লাভ কৰিছে। চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত সন্তান প্ৰসৱৰ হাৰ 84% পৰা প্ৰায় 88% বৃদ্ধি পাইছে। একেদৰে এবছৰৰ পৰা দুবছৰৰ শিশুৰ সম্পূৰ্ণ প্ৰতিষেধক প্ৰদানৰ হাৰ পূৰ্বৰ 66.7% পৰা 81.7% বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ ক্ষেত্ৰতো অসমে গতি লাভ কৰিছে। 5 বছৰ অনূৰ্ধ শিশুৰ ক্ষেত্ৰত দেখা পোৱা শাৰীৰিক বৃদ্ধিৰ প্ৰতিবন্ধকতাৰ হাৰ 35.3% পৰা 30.3% আৰু জোখতকৈ কম ওজনৰ শিশুৰ হাৰ 32.8% পৰা 30.7% হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইবছৰমানত ৰাজ্যত ৰূপায়িত বিভিন্ন কল্যাণকামী আঁচনি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসমে এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে তেওঁক অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ উৎকৃষ্ট অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত।

0: চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে কালি এই কথা ঘোষণা কৰিছিল। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
1: এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ৰৈ আছো। গতিকে 4 তাৰিখে সন্ধিয়ালৈকে বা 5 তাৰিখে ৰাতিপুৱা আপোনালোকে গম পাব নতুন মন্ত্ৰীসভাত কোন থাকিব। গতিকে মই আশা ৰাখো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ যিধৰণে কাম হৈছে সেই একে উদ্যমেৰে তাতকৈ অধিক উদ্যমেৰে এই মন্ত্ৰীসভাখনে কাম কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে যোৱা 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত কাম আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰ যিটো আমাৰ নতুন 5,000 মানুহ বহিব পৰা অডিটৰিয়াম আছে তাত হোৱাৰ কথা মোটামুটিকে আলোচনা হৈ আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জিক্ৰুল হাছান ফাহাদে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা আদি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, অধ্যাপক দেৱকুমাৰ চক্ৰৱৰ্তী, সুৰজিৎ বৰকটকী আৰু অংকুৰ ভৰালীয়ে অংশগ্ৰহণ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলি তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000ৰো অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
3: আজিৰ পৰা আমাৰ ইয়াতে হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং সম্পূৰ্ণৰূপে বন্ধ হ'ব। আগন্তুক যেতিয়ালৈকে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান খোলা নাথাকে তেতিয়ালৈকে বন্ধ থাকিব। কিন্তু সেইবুলি আমাৰ এনেকুৱা নহয় যে জীপ চাফাৰী বন্ধ হ'ব, এনেকুৱা নহয়। আমাৰ 25 তাৰিখলৈকে আমাৰ পৰ্যটক আহি থাকিব পাৰিব, জীপ চাফাৰী হৈ থাকিব। এতিয়া লাহে লাহে মনচুন ছিজন, এতিয়া আপুনি দেখিব বৰষুণৰ ঋতু বৃদ্ধি পাই গৈছে। ৰাস্তাত বতাহ বৰষুণৰ আপোনাৰ বিভিন্ন ধৰণৰ গছ গছনি পৰি থাকে, অহা যোৱা অসুবিধা হয়। তো সেইটোৰ কাৰণে মেইনলি আমাৰ এইটো ব্যৱস্থা লোৱা হৈছে। খোৱা খোৱা এইটো অক্টোবৰলৈকে থাকিব, কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ইয়াতে নটিচ অহা নাই।
2: ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কোনো কোনো ঠাইত নিশাৰ ভাগলৈ ভাওনাৰো আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হৈছে। মহোৎসৱ উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
4: আমাৰ আজি দিনটোৰ বিশেষ বৈশিষ্ট্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সদৌ অসমৰ সকলো ব্যক্তিলৈ আমি নিবেদন জনাইছোঁ যে আমাৰ এই পবিত্ৰ জন্মভূমিত আমি 538তম জন্ম জয়ন্তীভাগ আমি বিশেষ উলহ মালহেৰে আজি ৰূপায়ণ কৰা হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ পৰা ধৰি ধৰ্জা সেই কাৰ্যসূচীখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ চকুৰী ভকতৰ নাম প্ৰসংগ আৰু তাৰপিছতে মূল সভাখন জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ জৰিয়তে হ'ব আৰু ইয়াত অসমৰ মন্ত্ৰী, বিধায়ক আজি বিভিন্ন লোকে জড়িত হৈ আমাৰ সমন্বয়ৰ যি যাত্ৰা সেই সমন্বয়ৰ যাত্ৰাত সহযোগ কৰিব।
2: গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অঞ্চলত মহাপুৰুষজনাৰ জয়ন্তী পৰম্পৰা আৰু ৰীতি নীতি বৰ্তাই ৰাখি পালন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ নামঘৰত আজি এই মহোৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন

0: কার্যসূচীৰে গুৰুজনাৰ স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰী সোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলিও উল্লেখ কৰে। যশস্বী কবি, গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডক্টৰ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোতেই এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক ঋষিকেশ গোস্বামীক ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনত 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিডলি আৰু বেংকটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। বৰপেটা আৰক্ষীয়ে আজি অভিযান চলাই প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাওসহ 5জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ 3জন জম্মু কাশ্মীৰৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আন 2জন বৰপেটা জিলাৰ লোক বুলি প্ৰকাশ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত বৰপেটা থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইক'শ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইক'শ্বপসমূহে আৰম্ভণি 2 বছৰৰ ভিতৰত আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইক'শ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সমৰ্থ মডিউল আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক লৈ আয়োজন কৰা 3-দিনীয়া শিক্ষক সন্মিলনৰ আজি সামৰণি পৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু BTC শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ সৈতে পৰিচয় কৰোৱা। ওদালগুৰি জিলাৰ ওৰংগাজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত হৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে ৰঙাপাৰা FC 4-2 গ'লৰ ব্যৱধানত পৰাজিত কৰে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। নগাঁৱৰ কেইবাটাও আগশাৰীৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত